चलना संभल के, ये हमारे रफ़ी जी ने बता दी है मेरे दोस्तों कि मोहब्बत की राहों में चलना संभल के, खुरुई खुरुई यहुफनी तबलुयन, यहुफनी तबलुयन वनेर आंदरन फिंदन दाथे तैतिस नो नो सोमखा खुरुई खबर्ट स्टिल ओंदर द ओपरफ्लाक्त। Ook wanneer je even niks lijkt te bereiken, ben je misschien juist bezig om sterker en dichter bij jezelf te komen. Je hoeft jezelf niet te vergelijken met anderen. Groei heeft geen vaste timing. Soms zie je aan de buitenkant niets, terwijl er van binnen juist heel veel verandert.